0: চব ৰিটেইল আউটলেটছ, এল পি জি ডিষ্ট্ৰিবিউটৰ্ছ, টাৰ্মিনেলছ আৰু ডিপ'জবিলাক নৰ্মেল কাম কৰি দি আছে, যেতিয়া ৱাপচ ভৰাই দিয়া চাইকেলছবিলাক বি ঠিক সময়তে চলি আছে। তেওঁ খানপৰা কৈ দিছে কি ডমেষ্টিক এল পি জি কনজিউমাৰ্ছ খানপৰা ৰেগুলাৰ চিলিণ্ডাৰ্ছ ডেলিভাৰী পাবলৈ আশা ৰাখিবলৈ পাৰে আৰু মজুত চেনেলবিলাকৰ পৰা ৰিফিল কাৰণে বুকিং কৰি দিয়া জাৰি ৰাখি দিবলৈ পাৰে। পেট্ৰল আৰু ডিজেল বি চব ফিউল ষ্টেচনছবিলাকতে উপলব্ধ থাকি আছে। নৰ্মেল হিচাপতে ফিউল আৰু এল পি জি ৰিফিল কৰি দিবলৈ আৰু পেনিক কৰি কিনা খৰিদ কৰাৰ পৰা বাচিবলৈ কাৰণে কনজিউমাৰ্ছ খানকে এডভাইচ কৰি দিছে। ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছ কাৰণে ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়াৰ পৰা যোৱাকালি শ্বিলংতে এটা হাই লেভেল মিটিংতে 39th নেশ্যনেল গেমছ 2027 হোষ্ট কৰি দিবলৈ কাৰণে মেঘালয় লগা তৈয়াৰীবিলাকে ৱাপচ চাই দিছিলে। এইটো মিটিংতে চিফ মিনিষ্টাৰ কনৰাড চাংমা, ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছ কাৰণে মিনিষ্টাৰ অফ ষ্টেট ৰক্ষা খাটছে, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন লগা প্ৰেচিডেণ্ট পি টি উষা আৰু দুছৰা খান মাজতে আটটা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ পৰা অফিচিয়েলছ খানহে যোগ দিছিলে। উন্নতিৰ ওপৰতে মন সন্তুষ্ট হোৱা জনাই দি কিনে ইউনিয়ন মিনিষ্টাৰ পৰা কৈছে এইটো 2027 গেমছ পৰা ইভেণ্ট লগা ইতিহাসতে এটা নতুন বেঞ্চমাৰ্ক বনাই দিব।
1: नेशनल गेम्स नॉर्थ ईस्ट और खास करके मेघालय में आयोजित होने से नॉर्थ ईस्ट के लिए एक अच्छी अपॉर्चुनिटी है नेशन वाइड अपना कल्चर को दिखाने की, अपनी हॉस्पिटैलिटी को दिखाने की और टूरिज्म पर्पज ऑफ व्यू से भी उसका बहुत फायदा होगा। जिस तरह से तैयारी चल रही है उसको देखते हुए मैं इतना आवश्यक कहूँगा कि नेशनल गेम्स नहीं केवल मेघालय का लेकिन सारे नॉर्थ ईस्ट के लिए बहुत फायदेमंद।
0: ডক্টৰ মাণ্ডাভিয়াৰ পৰা ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইফিচিয়েণ্ট অৰ্গেনাইজেশ্যন আৰু পাব্লিক পাৰ্টিচিপেশ্যন ওপৰতে জোৰ দিছে আৰু কৈছে ছাষ্টেইনেবিলিটি আৰু ডাইভাৰ্চিটি এইটো গেমছ লগা আচল মেছেজ হ'ব। তেওঁৰ পৰা টেলেণ্ট চিনি লোৱা আৰু এণ্টি ডপিং জানকাৰীৰ ওপৰতে আৰু বেছি ধ্যান দিবলৈ কাৰণে বি মাতিছে। ইউনিয়ন মিনিষ্টাৰৰ পৰা শ্বিলংতে এটা মাল্টিপাৰ্পাছ ইণ্টিগ্ৰেটেড স্পৰ্টছ ইনডোৰ হল বি উদঘাটন কৰি দিছিলে আৰু জনাই দিছে কি মেঘালয়তে জলদিহে 150 crore টকা ৰকম লগা খৰচাতে এটা ৱৰ্ল্ড ক্লাছ হাই এলটিটিউড ট্ৰেইনিং চেণ্টাৰ বনাই দিয়া হ'ব। 39th নেশ্যনেল গেমছ কাৰণে মেঘালয় লিড হোষ্ট আছে, যেতিয়া দুছৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ পৰা এটা এটা স্পৰ্টিং ডিচিপ্লিন হোষ্ট কৰি দিবলৈ আছে। আণ্ডাৰ 17 ছকৰা আৰু ছুকুৰী খান কাৰণে এণ্টাৰ স্কুল প্ৰি সুব্ৰত কাপ ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্ণামেণ্ট 2026 শুক্ৰবাৰ দিনতে চুমুকী ডিমাতে শেষ হৈ যাইছে। বয়জ কেটেগৰীতে 17 আৰু গাৰ্লছ কেটেগৰীতে 4টাকে লৈ ডিমাপুৰ, নিউলেণ্ড, পেৰেণ আৰু চুমুকী ডিমা ডিষ্ট্ৰিক্টছবিলাকৰ পৰা পূৰাপুৰি 21 স্কুলছবিলাকৰ পৰা এইটো টুৰ্ণামেণ্টে ভাগ লৈ দিছিলে। বয়জ ফাইনেলতে গ্ৰীণউড হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা কিং ডেভিড হায়াৰ ছেকেণ্ডেৰী স্কুলকে 3-2 পৰা হাৰাই দি কিনে এইটো চেম্পিয়নশ্বিপ টাইটল জিতি লৈছিলে। একে সময়তে গভৰ্ণমেণ্ট হাইস্কুল মলভূম টাই ব্ৰেকাৰতে লিভিং ষ্টোন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আগে থাকি কিনা গাৰ্লছ কেটেগৰীতে চেম্পিয়ন হিচাপে আগে আহি যাইছিলে। এইটো 4টা ফাইনেলিষ্ট টীমছবিলাকৰ পৰা এতিয়া ষ্টেট লেভেল প্ৰি সুব্ৰত কাপ ফুটবল টুৰ্ণামেণ্টে জ'ন 2 ৰিপ্ৰেজেণ্ট কৰি দিব, যোনটো আহিয়া মইনাতে IG ষ্টেডিয়াম কহিমাতে থাকিবলৈ আছে। আৰু মৌচুমতে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ পৰা অনুমান কৰি দিছে কি এইটো সপ্তাহ সময়তে নৰ্থ ইষ্টে বৰষুণ জাৰি থাকিবলৈ আছে। এইটো সময়তে নাগালেণ্ড পৰা কিছুমান জেগাবিলাকতে ভাৰী বৰষুণ অনুভৱ কৰি দিব। এইটো লগতে ফুজিৰ লগা খবৰ দিয়া শেষ কৰি আছে। শুনি থাকিবি চাম লগা নাগামিজ খবৰ আনি দিব 7:10 আপনি খান সব লগা দিন ভাল হ'ব বুলি আশা কৰি আছে।
2: গুড মৰ্ণিং, দিছ ইজ আকাশবাণী কোহিমা। দ্য মৰ্ণিং নিউজ ৰেড বাই নবীন প্ৰধান। দ্য মন্থ লং খেত বচাও অভিযান টু প্ৰমোট বেলেন্সড এণ্ড জুডিচিয়াছ ইউজ অফ ফাৰ্টিলাইজাৰ্ছ উইল বি লঞ্চড একৰছ দ্য কাণ্ট্ৰি টুমৰো। Union Minister for Agriculture and Farmers Welfare Shivraj Singh Chauhan said that the campaign should be made a comprehensive national drive connecting farms, farmers and villages. He said the focus of the campaign will be on balanced and judicious use of fertilizers, timely advice to farmers in view of weather related challenges, active participation at panchayat levels and delivering benefits directly to villages. The abhiyan will be carried out till 30th June. Prime Minister Narendra Modi will share his thoughts with the people of the country and abroad in the Mann Ki Baat program on Akashvani at 11 a.m. today. It will be the 134th episode of

আছে আৰু মই সংগীতিত হলে জোকাল বান্ধি দেখি থাকি আছে। হলিবি আজি ইটো নিচিনা জনতিদে আপুনি দুজন পৰা জোকাল বান্ধি দেখাই দি কিনা বেছি ডাঙৰ বিষয় আনি দি থাকি আছে বোলে কৈ থাকিছে। অনিমেষ কুচুৰটো হলে ছত্তীশগড় পৰা থাকি আছে। তাই সি 200 আৰু 400 মিটাৰ ইভেণ্টছতে নেশ্যনেল ৰেকৰ্ড হোল্ডাৰ থাকি আছে। আজিকালি তাই সি উৰিষ্যা পৰা খেলি থাকি আছে। তাই সি যোৱা চাল এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছতে মেডেল পাই কিনা থাকি আছে। তাই সি স্কুল পৰা পাছ আউট হোৱা লোকৰে 2021 চাল পৰা লৈ কিনা এথলেটিক্স খেলি কিনা থাকি আছে বুলি তাই কৈ থাকিছে। তাইতো হলে সৈনিক স্কুল অম্বিকাপুৰ পৰা পাছ আউট হোৱা লগা একজন থাকি আছে। আৰু পইলাটো হলে তাই ফুটবল খেলি থাকিছে আৰু কোভিড টাইম দে তাই লগা পেৰেণ্টছ কান পৰা বাহাৰ দে ওলাই কিনা খেলিবলৈ দি থাকিছে। পেণ্ডেমিক খতম হোৱা টাইম দে তাই লগা ফুটবল টীম ছাতি পাই কান পৰা একটা ফুটবল লগা ষ্টেট মিট ওপৰতে কথা কৈ থাকিছে আৰু তাই সি তাতে যাই কিনা হিচা লৈ থাকিছে আৰু কপাল ভাল তাইৰ কাৰণে তাতে নেশ্যনেল ছিলেকশ্যন বি লৈ থাকিছে আৰু তাইকে ছিলেক্ট কৰি কিনা আজি তাই সি ইণ্টাৰনেশ্যনেল লেভেল দে ইণ্ডিয়াকে ৰিপ্ৰেজেণ্ট কৰি কিনা খেলি থাকি আছে বুলি তাই সি মোকে কৈ থাকি আছে। গুৰিন্দৰ সিংটো হলে ইণ্ডিয়ান নেভিতে পেটি অফিচাৰ এটা থাকি আছে আৰু আজি তাই সি আমাৰ দেশ ইণ্ডিয়া লগা ফাষ্টেষ্ট স্প্ৰিণ্টাৰ থাকি আছে বুলি জানি থাকি আছে। আজিকালিহে তাই পৰা 100 মিটাৰ ৰেইচতে 10.09 ছেকেণ্ডছ লগা নেশ্যনেল ৰেকৰ্ড বনাই দি থাকি আছে। তাই আমাৰ দেশ ইণ্ডিয়া লগা এথলেট এটা থাকি আছে কোনবাৰা 10.01 ছেকেণ্ড ভিতৰতে ৰেইচ কৰি কিনে আহিয়া এথলেট এটা থাকি আছে। ট্ৰেক আৰু ইউনিফৰ্ম দুইটা দিবি মই আমাৰ দেশকে সেৱা কৰিবলৈ কোচিছ লৈ যাই থাকি আছে বুলি তাইৰ পৰা মই কি কৈ থাকি আছে। তাই লগা পাপা আৰু গ্ৰাণ্ড ফাদাৰ বি স্পৰ্টছতে জোৰাই কিনা থকা মানুহ থাকি আছে। তাই সি এনেকুৱা কৈ থাকি আছে কি আমাৰ দেশ লগা কালচাৰেল ট্ৰেডিশ্যন একটা থাকিয়া নিচিনা কেতিয়া দিৱালী ইয়াত নতুন চাল লগা তিয়হাৰ কাণ আহি থাকে তেতিয়া আমি কাৰণে ঘৰ কাণ চাফ চাফা কৰি থাকে আৰু ইটো নিচিনা টাইম দি তাই হতাই তাই লগা পাপা লগা ট্ৰফিজ আৰু মেডেলছ কাণ চাফ চাফা কৰি থাকি আছে আৰু ইটো কাম কাণ কৰি কিনে তাই বেছি ডাঙৰ খুচি পাই থাকে আৰু ট্ৰফি আৰু মেডেলছ চাফা কৰিয়া টাইম দে তাই লগা পাপাকে ইটো কুটি পাইছে আৰু ইটো ফটো কেতিয়া লৈছে বুলি সুধি থাকে। ইটো টাইম দে তাই পাৰা ইটো মেডেলছ আৰু ট্ৰফি কাণ লগতে জোৰাই কিনা থকা কিছা কাণ তাইকে কৈ থাকে। জেগা জেগাতে বিৰাই কিনা টীমকে লৈ কিনা তাই পৰা কেনেকুৱা আলগ আলগ জিত হাচিল কৰি কিনা আনি দি থাকি আছে ইটো কাণ চব লগা কিছা কাণ শুনি কিনা ইটো পৰা প্ৰেৰণা পাই কিনা তাই বি স্পৰ্টছ ল'ব বেলে তাই পাপাকে কৈ থাকিছে। তাই লগা পাপা সদায় ফুজৰে পাহাৰ দে পলাই থাকে তো তাই সি তাই লগা পাপাকে তাই কিবি লৈ কিনা যাবি বুলি সুধি থাকে আৰু তাইৰ লগতে পলা টাইম দে তাই লগা পাপা পাৰা স্পৰ্টছ দে কেনেকুৱা ভাল পাৰা কৰি কিনে যাব পাৰিব এইটো স্কিলছ কাণ চব বি শিকাই দি থাকি আছে আৰু তেনেকুৱাহে মই লগা ইণ্টাৰেষ্ট স্পৰ্টছ দে ভৰাই কিনা যাই থাকিছে আৰু মই সেই উচিয়ান বল্ট ৱৰ্ল্ড ৰেকৰ্ড ব্ৰেক কৰিয়া বি মই চাই থাকিছে। একদিন তাই লগা আমাৰ পৰা তাই টিভি চাই থকা টাইম দে টিভিকে বন্ধ কৰি দি কিনা যাই কিনা ষ্টাডি কৰিবি বুলি কৈ থাকিছে। তেতিয়া তাইৰ পৰা আমাকে এনেকুৱা কৈ থাকিছে আজি মইকে টিভি চাবলৈ নাতে হলিবি একদিনটো হ'লে আপুনি কাৰণ চব পৰা মইকে টিভি দে চাই থাকিব বেলে তাইৰ পৰা কৈ দিয়া আচলতে এনেকুৱা হোৱা লগা আৰু আজি তাই লগা আমাৰ পৰা তাইকে টিভি দে দৌৰা চাহকে দেখি কিনা তাই বেছি খুচি পাই থাকি আছে বুলি মইকে শ্বেয়াৰ কৰি থাকি আছে। তাইখনটো হ'লে এটা মিডল ক্লাছ ফেমিলিৰ পৰা থাকি আছে আৰু তাই লগা বাবা বি কেনেকুৱা ভলীবল খেলি থাকিছে আৰু পৰিবাৰ দে দুখ দিগদাৰি থকা কাৰণে তাইৰ পৰা ইটো খেলাগে আৰু তাই লগা স্পৰ্টিং খেলৰগে জবৰদস্তি ছাড়িবলৈ দিছে আৰু দিনিকাহি তাই লগা স্বপ্ন পূৰা কৰিব নাপাৰি কিনা ছাড়ি দিয়া লগা কথা গুৰিন্দৰবীৰ সিং কে কৈ থাকিছে আৰু তাই লগা পাপা পৰা ইটো স্বপ্ন তাই লগা পাচা পৰা পূৰা কৰি দিব পাৰি বুলি লগা দেখি থাকিয়া লগা কথা কৰি থাকে আৰু তাই সি মিল্কা সিং নিচিনা লেজেণ্ডছ খান কিমান দুখ দিগদাৰি পাই কিনা স্বপ্ন পূৰা কৰি দি কিনা আহি থাকি আছে এইটো কাৰণ চব লগা কিছা কাণ শুনি থাকে। স্বপ্ন পূৰা কৰিবলৈ ইমান আচান নহয় বেছি মেহনত কৰিবলগীয়া লগা কথা কাণ তাই লগা পাপা পৰা কৈ থাকে আৰু তাইকে ইটো নিচিনা বেছি ইনস্পিৰেশ্যন দি থকা লগা কথা কৈ থাকি আছে। তাই ৰাণ কৰিছে কলে দেশ কাৰণে ৰাণ কৰি কিনা জিত হাচিল কৰি কিনা দেশ কাৰণেহি মেডেল আনিবলৈ লগাটোহি তাই আৰু তাইৰ লগা পাপা দুজন লগা ৰিজল্ভ থাকি আছে। তাই 100 মিটাৰ ৰেইচ কাৰণে জুনিয়ৰ টাইম দে
দেশতে এই নিচিনা সেন্টেন্স।

তথাপি থাকি আছে, কেইটো আমটো পাকিলেবি গ্ৰীণ হি থাকে। বিহাৰ লগা জাৰ্দালু কোন লগা খুচবু দহিলে দূৰ বাঢ়াবি জানিব পাৰি থাকি আছে। জাওচা মালতা সব নাম দে মানুহখান লগা ইয়াতে জুৰি কিনা থাকি আছে। চাউথ ইণ্ডিয়া দি যাইলে মানে আপুনি কানি বাংগানাপালি তুতাপুৰি নীলাম আৰু মুলকুবা পাব। বেংগল লগা হিমসাগৰ আৰু উড়িষা আৰু অন্ধ্ৰপ্ৰদেশ পৰা সুৰ্বনাৰীখা দেখি পাব। আমি কানি জাগা বদলি হৈ কিনা যা হিচাপে আম লগাৰ ৰূপ ৰং আৰু স্বাদকে বদলি হৈ কিনা যাগে দেখি পাই থাকি আছে। আৰু চাদি পাই কান আজি আমি কানি চাইলে মানে আমাৰ বস্তি খানবাৰা ওলা আম কাণ্ড হ'লে আজি পুৰা দুনিয়াতে গ্লোবেল মাৰ্কেট তাক পুঞ্চি কিনা যা আমি কান চবি দেখি পাই থাকি আছে। আজি মন কী বাত মিডিয়াম পৰা আমাৰ দেশ লগা আম খেতি কুৰিয়া চাদি পাই কান চবকে মই লগা বেছি খুচি বা জানাই দিবলৈ মন থাকি আছে। আজি আমাৰ দেশ লগা এগ্ৰিকালচাৰেল ইকনমিতে আপুনি কান চবি একটা অৰ্ডিনেৰী মেংগো ফাৰ্মাৰ্ছ কানহি নহয়, আপুনি কান চবি একটা আচল এক্সেপশ্যনেল কাম থাকি আছে। আৰু এইটো ভাল কাম নাৰুখি কিনা ভাল ৱালা কৰি কিনা লৈ যাবলৈ কাৰণে মই আপুনি কান চবকে কৈ দি আছে। চাদি ভাই কান এইটো ছামাৰ দিন কান্দে স্কুলছ কানি ভেকেশ্যন দে থাকি লগা একটা টাইম বি থাকি আছে। মই একটা খাচ ক্লাছ অপৰ্টিভি আপুনি কান লগতে খোদা কৰি দিবলৈ মন আছে, কতে আপুনি কান চবি ইনৰোল কৰিবলৈ মন যাব। চাদি ভাই কান আপুনি কান চবি ভাৱনা কৰি চাবি একটা স্কুল কোতে পাচা যুৱা আৰু পুৰা পুৰি কান চবি একেলগতে বহিব পাৰি আছে, কতে ফিজ বি নাই বিল্ডিং বি নাই আৰু ক্লাছৰুম বি নাই। আৰু এইটো লগা সবচে ফেচিনেটিং কথাটো হ'লে এইটো ক্লাছেছ কাণ্ড হ'লে একটা নটি লগা ভিতৰতে থাকি আছে কোৱাটোহি থাকি আছে। চাদি ভাই কান এইটোতো হ'লে খালি একটা কাহিনী লগা কথা নহয় একটা আচল প্ৰয়াস লগা কথা থাকি আছে। আলুৱা কেৰেলাম দে মিষ্টাৰ সাজি ভালচিৰিল পৰা একটা চুইমিং ক্লাব চলাই থাকি আছে। আজি তাকতে 15,000 বাৰ পিছি মানুহ কানি ইয়াতে বাৰা চুইমিং শিকি কিনা যাই থাকি আছে। মিষ্টাৰ সাজিহি ডিচেবিলিটিজ পাচা কান গিবি চুইমিং শিকি কিনা আহি থাকি আছে। এইটো প্ৰায়াছ লগা পিছতে একটা পাৰ্চনেল গ্ৰিফ লগা কিছা চিপি কিনা থাকি আছে। অলপ চাৰ লগতে একটা ট্ৰেজিক বোট এক্সিডেণ্টে ষ্টুডেণ্টছ কোনোবা লগা জীৱন লৈ থাকিছে। এইটো হাতছা বাৰা মিষ্টাৰ সাজি লগা মন ভিতৰত জুই দি থাকিছে। উৰু ষ্টুডেণ্টছ কানি চুইম কৰিবলৈ জানি কিনা থাকিলে জীৱন বাজে কিনা থাকিবলৈ পাৰে বুলি থাকিছে। আৰু উত্তু টাইম বাৰা তাইহি ইটো কেম্পেইন চুৰ কৰি দি কিনা আহি থাকি আছে। চাদি পাইকান মিষ্টাৰ সাজি ভালচিৰিলহি একটা বেছি ডাঙৰ লেচন আমি খান চবকে শিকাই দি থাকি আছে। সেৱা কৰিবলৈ বেছি ডাঙৰ ৰিচোৰ্চেছ নালাগে, কি লাগে আছে কলে একটা ভাল ভাৱনা আৰু এতিয়াকে পূৰা কৰি দিবলৈ নিমেদে নাৰখি কিনা কাম কৰিয়া লগা প্ৰয়াসী লাগে। এইটো প্ৰয়াস লগা শক্তি দে আজি তাহি বেছি হাজাৰ মানুহখন লগা জীৱন বদলি কৰি দি কিনা আনি দি থকা আমি কাৰণ চবি দেখি পাই থাকি আছে। মই লগা বিয়াৰী দেশবাসী আজিকালিহে মই ইউৰোপতে নেথাৰলেণ্ডছকে ভিজিট কৰিবলৈ অৱসৰ পাই থাকিছে। তাতে মই বেছি মিটিংছ কান্দি হিচা লৈ থাকিছে। এইটো টাইমতে হাৰ ইণ্ডিয়ানকে কাৰ্ভ আনি দিয়া লগা একটা পাল আহি থাকিছে। নেথাৰলেণ্ডছতে থাকিয়া একটা স্পেচিয়েল চেৰেমনি দে চোলা এৰা লগা এনচিয়েণ্ট কপাৰ প্লেটছ ইণ্ডিয়াকে আনি দি থাকিছে। এইটো অৱসৰতে নেথাৰলেণ্ডছ লগা প্ৰাইম মিনিষ্টাৰ বি চামিল থাকিছে। এইটো পিছতে আমাৰ দেশ আৰু বিদেশ পৰা লগাতাৰ মেছেজেছ ইটো কপাৰ প্লেটছ ওপৰে মইকে পঠাই দি থাকি আছে। মানুহখিনি খুচি আৰু গাৰ্ভ পা লগা ওপৰে লিখি দি থাকি আছে। পূৰা দুনিয়াতে থকা তামিল সমাজ খান চবি ইটো ওপৰত বেছি খুচি পাই থাকি আছে। চাদি ভাই খান ইটো কপাৰ প্লেটছ ওপৰে পাব্লিক খান মাজুৰেবি বেছি ডাঙৰ কিউৰিয়চিটি থাকি আছে। এইটো কাৰণে আজি মই ইটো ওপৰে কোনোবা ডিটেইলছ আপুনি কাৰণ চব লগতে শ্বেয়াৰ কৰি দিব মন আছে। এইটো কালেকশ্যন দে 21 ডাঙৰ আৰু 3টা ছোটো কপাৰ প্লেটছ খান থাকি আছে। এইটোতো হ'লে কিং ৰাজেন্দ্ৰ চোলা লগা বাবা কিং ৰাজা ৰাজা চোলা লগা একটা ফুলফিলিং ব্লেজ ওপৰতে থাকি আছে। এইটো প্লেটছি আনাই মংগালাম বস্তি পৰা বুটিষ্ট মনাষ্ট্ৰিকে ডোনেশ্যন দিয়া লগা ডকুমেণ্ট কৰিয়া লগা একটা থাকি আছে। এইটো কপাৰ প্লেটছতে চোলা ডাইনেষ্টি লগা এচিভমেণ্টছ খান লগা ডিছক্ৰিপশ্যনছ ৰাখি থাকি আছে। চোলা ডাইনেষ্টি লগা মেৰিটাইম শক্তি কিমান ডাঙৰ থাকিছে এইটো কাৰণ চব ওপৰে আচল জানানি আনি দি থাকি আছে। এইটো ওপৰে চাউথ ইষ্ট এছিয়ান নেশ্যনছ খান লগতে চোলা এম্পায়াৰ লগা ডিপ্ল'মেটিক ৰিলেশ্যনছ কেনেকৈ থাকিছে এইটো কাৰণ চব ওপৰে জানাই দি থাকি আছে। আমি কাৰণ চবি চোলা এম্পায়াৰ লগা ৰিচ হিষ্ট্ৰী আৰু কালচাৰ ওপৰত

0: Good evening. Ito Akashwani Kohima Samla Khobor Purese Ketikho Mere Poila Headlines. Man ki baat te Prime Minister Narendra Modi kushi ki sarkar tu huile bishi kam kuri ase desh laga heritage jaga tu preserve kuri bole. Chief Minister Nephew Rio tu huile central laga intervention tu bisari ase Manipur te naga manu ke abda kura opor. ENWO pora bacha domestic kam kuri bole bon kuri dishe tate child protection te strict kuri bole aru assault case te nyai tu di bole. Aru health and family welfare secretary S. Tainu pora kushi ki Nagaland tu huile tobacco control kuri bole laga kam tu kuri ase. Itia pura khobor Prime Minister Narendra Modi kushi ki sarkar tu huile na chhari ke na kam kuri ase India laga heritage jaga khan preserve kuri bole tai pora Malhar Chhattisgarh te ekdam kimti discovery lag pa opor junai dise tai laga mandi radio karyakram man ki baat prat aji desh logo kotha kuri kina Shri Modi tu olop din age te Netherlands te visit kura laga koise tate ekta khas laga ceremony te Chola laga somoy laga ancient copper plates tu huile India ke vapas kurdise. Prime Minister Modi tu huile desh laga manukhan ke nijor ke khayal kuribole kuidise itu laga gorom mosonde.
1: इस समय देश के ज्यादातर हिस्सों में बहुत गर्मी पड़ रही है तेज धूप गर्म हवाएं ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है पानी पीते रहिए धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं
0: आम लगा ऊपर जुन तो समर लगा समय को था कुरी थका प्राइम मिनिस्टर तो किसान खान जुन तो मैंगो लगा कल्टीवेशन कुरा खान के भदाई दिशे अरु कोशे की मैंगो लगा मोफसल तो हुई ले बोस्ती पूरा ग्लोबल मार्केट ते पहुंची जैसे प्राइम मिनिस्टर तो हुई ले अलग दिन अगे ते रांची झारखंड ते नेशनल सीनियर एथलेटिक Federation competition rakha upor koise tate 800 upor athletes nishna khan pora bhag loise tai pora Gurinder Veer Singh Vishal TK Tejas Win Shankar Dev Mina aru Kuldeep Kumar khan ke badai dise charta national record break kura karne Chief Minister Nephew Rio tu hole central sarkar laga intervention tu bisari ase Manipur te choita naga manu ke abda kura upor ekta chithi naga council ke chief minister pora koise ki তাই পুরা 29 মে লাগা দিনতে ইউনিয়ন হোম মিনিষ্টার অমিত শাহকে কথা কুড়িছে আর ইমিডিয়েট একশন লবলে কুইছে অ্যাবডাক্টেড মানু খানকে ট্রেস কুড়ি কেনা রিলিজ কুড়িবলে আর ন্যায়টু দিবলে কুইছে কোন খান পরা ইটু কুড়ি আছে হোম মিনিষ্টারটু কথা রাখি দিছে আর ইটু লাগা মামলাটু সবচে উঞ্চা প্রায়োরিটিতে কুড়িব শ্রীরিয় পরা জনাইছে কি তাই পরা ইউনিয়ন হোম সেক্রেটারি আর ডাইরেক্টর অফ ইন্টেলিজেন্স ব্যুরোকে কথা কুড়িছে তাতে তাইজন বি কৈছে কি ইটু কামটো হইলে শুরু কৰি লৈছে শান্তি আৰু ৰেজিলিয়েন্ট কে মাঙি কিনা চিফ মিনিষ্টাৰ পৰা সব ষ্টেকহোল্ডাৰ্ছ কে অথৰিটি লগত কোঅপৰেট কৰিবলৈ অনুৰোধ কৰি দিছে আৰু আখাটো দেখাই দিছে কি একটা জলদি আৰু শান্তি পৰা ইটু চৰ্চাটো ঠিক কৰি দিবলৈ ইষ্টাৰ্ণ নাগালেণ্ড ৱমেন অৰ্গেনাইজেশ্যন ENWO পৰা ইষ্টাৰ্ণ নাগালেণ্ড লগা সব আমা বাবা খানকে নিজৰ লগা বাচ্চা খানকে ডমেষ্টিক হেল্পাৰ লগা কাম কাৰণে নাপাথাবলৈ অনুৰোধ কৰি দিছে কি লগা চাৰ্কামষ্টেঞ্চেছ আহিলে বি একটা ষ্টেটমেণ্টে অৰ্গেনাইজেশ্যন পৰা কৈছে কি বাচ্চা খানটো নিজৰ ঘৰ লগা বাহাৰতে তো খালি পুৰা লিখি বোলে পাৰিব আৰু ENWO গাইডলাইনছটো ষ্ট্ৰিক্ট পৰা মানিবলৈ কৈছে আৰু বি কৈছে কি ঘৰ মালিক আৰু গাৰ্জেঞ্চ খানকে খবৰটো দিছে ইষ্টাৰ্ণ লগা বাচ্চা খানকে ডমেষ্টিক কাম কাৰণে এমপ্লয় নহ'লে বি ৰাখি আছে কৈলে তাই লগা কমিটমেণ্ট লগা ওপৰ কথা ৰাখি কিনে মাইকী আৰু বাচ্চা লগা ৰাইট ৱেলফেয়াৰ আৰু ডিগনিটি টু ছেফগাৰ্ড কৰি বোলে ENWO পৰা আমা বাবা গাৰ্জেঞ্চ আৰু এমপ্লয়াৰ্ছ খানকে বাচ্চা লগা প্ৰটেকশ্যন গাইডলাইনছটো ষ্ট্ৰিক্ট পৰা মানিবলৈ কৈ দিছে অৰ্গেনাইজেশ্যন পৰা আৰু খবৰদাৰটো দিছে কি তাই খান পৰা ইনভেষ্টিগেট ওপৰ কৰিব ইটো অলপ দিন আগে 14 সাল মাইকীকে সেক্সুয়াল এসল্ট কৰা ওপৰতে ENWO পৰা চৰকাৰ আৰু সব কনচাৰ্ণ অথৰিটিজ খানকে মাতিছে ন্যায়টো দিবলৈ আৰু একিউজকে একো লগা নিচেতে নপলাব কৈছে ৱৰ্ল্ড ন' টবেক' ডে'টো হ'লে আজি মানি আছে যোনটো পৰা এৱেৰনেছটো উঠাই দিছে টবেক' চলা লগা কি খাতৰা আছে ইটো দিনটো হ'লে এটা গ্ল'বেল ইনিচিয়েটিভ আছে যোনটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন পৰা কৰি

0: se topic ko chola tu khotom kuri bole itu sa laga team tu hoile anma singh the appeal countering nicotine and tobacco addiction itu din manikina india te union health secretary punya salila srivastava tu friday din te pilot version tu nay delhi te tobacco free educational institution application tu lakho kuri dise itu application laga manzil tu hoile school aru colleges te implementation tu mazbut kuri dibo aru tobacco free norms te monitor paribo self assessment kuri kena tate guidelines tu manikena aru educational institution upor te topico saman bikiri kura tu bon kuri bole desh laga sob jaga laga hospital medical colleges ayush institution aru alag healthcare facilities khante 2000 opor tobacco cessation center tu khuli dise health and family welfare secretary S. Tainu pura koise ki nagaland te tobacco control tu hoile awareness program opor jai ase aru administrative aru enforcement kam te takot hoi jai ase tai pura aji kohima world no tobacco day 2026 laga state level observance te kotha kurise secretary pura kuise ki sarkar tu hoile kam kuri ase tobacco vendors licensing rule opor municipal bodies logo milikina shrimati tainu pura state empowered committee who fctc article 5.3 suru kura opor bhag kurise juntu tobacco industry interference te public health policies to protect kuri bole kure shrimati tainu pura aru kuise ki enforcement team khan pura jo asalte 400 opor violators ke penalize kuri dise 100 year tobacco free zone laga opor juntu educational institution laga usorte thake principal director dr meren ninla senen pura pradesh te tobacco cholate uthia thaka tu chinta kui dise aru oral cancer cases te uthi thaka opor koise juntu smokeless tobacco chola pura ase abni khan tu akashwani kohima pura dia khobor huni ase taza khobor jolli pawo karne ami khan laga x handles air news alert air_kohima te follow korbi abni khan pura itu khobor tu news on air app aru youtube channel air news kohima pura huni bole paribo Welcome back. Abni khan sam logo khobor huni ase. Rabindra Ustav 2026 to Sargam Cultural Association Dibapur laga niche te Northeast Zone Cultural Center logo milikina juntu Ministry of Culture laga niche pura aji Dimapur te suru kurise. President Naga Council Dimapur GK Rengma tu Rabindranath Tagore laga zindagi aru legacy opor kotha kurise tate kuise ki Nobel Laureate tu asani pura napai tate tai pura criticism bi log kurise aru dikdari tu tai laga zindagi te thakise
1: he was a man of wisdom and courage Rabindranath Tagore he was a man of wisdom creativity courage and deep love for humanity his name is a shining example of how knowledge
0: তাই পৰা কৈছে ইটো পইণ্ট পৰা বিশ্ব ভাৰতী ইউনিভাৰ্চিটিটো চুৰু কৰি দিছে যোনটো লগা মঞ্জিলটো হ'লে শিকাফিনি নেচাৰেল আৰু ফ্ৰী এনভাইৰমেণ্টটো দিলাই দিয়ে তাই পৰা ষ্টুডেণ্টছ খানগিয়ে তাগৰ লগা মৰম জ্ঞান ক্ৰিয়েটিভিটি ডিচিপ্লিন মন ডাঙৰ আৰু সমাজকে কমিটমেণ্ট দিয়া লগা ওপৰ ল'বলৈ অনুৰোধ কৰি দিছে ডিমাপুৰতে বেংগালী কমিউনিটি খানগিয়ে কৈ কিনা তাই পৰা নাগা মানুহটো হ'লে হস্পিটেবল আছে আৰু ইটো লগা কথাটো মেম্বাৰ্ছ খানগিয়ে ভাগ কৰিবলৈ অনুৰোধ কৰি দিছে মিলাই কিনা 110 পাৰ্টিচিপেণ্ট খানটো ৰবীন্দ্ৰ সংগীত ৰবীন্দ্ৰ নৃত্যম আৰু আৰ্ট কম্পিটিশ্যনতে ৰেজিষ্টাৰ কৰিছে ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যম লগা ইভেণ্টটো হ'লে মোটা আৰু মাকীৰ কাৰণে অপেন থাকিছে আৰু ইটোতো তিনিটা এজ গ্ৰুপতে ভাগ কৰিছে গ্ৰুপ এ টু হ'লে পাৰ্টিচিপেণ্ট যোনখন চাল 6 to 10 আছে গ্ৰুপ বি তে হ'লে 10 years পৰা 16 আছে ইটো চামে গ্ৰুপ চি টু হ'লে 17 আৰু ইটো ওপৰ খান আছে কালি পৰা চুৰু কৰি না একটা ফৰ্টনাইট লগা পিছতে চেণ্টাৰ পৰা পেট্ৰল ডিজেল আৰু এভিয়েশ্যন টাৰ্বাইন ফিউল লগা এক্সপৰ্টটো ৰিভাইজ কৰি দিছে ইটো কদমটো লগা মঞ্জিলটো হ'লে পেট্ৰলিয়াম প্ৰডাক্টছ খান ওপৰত ঠিক পৰা ডমেষ্টিক এভেইলেবিলিটিজটো দিবলৈ আছে কি কাৰণে হ'লে ৱেষ্ট এছিয়া লগা লৰাই কাৰণে মিনিষ্ট্ৰী অফ ফাইনেন্স পৰা এটা নটিফিকেশ্যনটো দিছে তাতে পেট্ৰলতে 1.5 টকা পাৰ লিটাৰ লগা ডিউটিটো এট্ৰেক্ট কৰিব ডিজেল লগা এক্সপৰ্টটো হ'লে 13.5 পাৰ লিটাৰ লগা ডিউটিতে লগাই দিব এভিয়েশ্যন টাৰ্বাইন লগা এক্সপৰ্টটো হ'লে 9.5 পাৰ লিটাৰতে ফিক্স কৰি দিছে ইণ্ডিয়া মেটিঅ'ৰলজিকেল ডিপাৰ্টমেণ্ট পৰা আজি নাগালেণ্ড লগা কোনোবা জেগাতে ভাৰী বাৰিষ থাকিবলৈ যোনটো হেলষ্টৰ্ম আৰু লাইটনিং লগত থাকিব ফৰকাষ্ট কৰি দিছে ইটো মৌচুমটো হ'লে অহা কোনোবা দিনটক থাকিব

আদি বিৰাই কিনে টিমকে লৈ কিনে তাইৰ পৰা কেনেকৈ আলগ আলগ জিত হাসিল কৰি কিনে আনি দি থাকি আছে, ইটো কাৰণ সব লগা খিচা খান শুনি কিনা ইটোৰ পৰা প্ৰেৰণা পাই কিনা তাই বি স্পৰ্টছ ল'ব পেলাই তাই পাপাকে কৈ থাকিছে। তাই লগা পাপা সদায় ফুজৰ দে পাহাৰ দে পলাই থাকে, তো তাইহি তাই লগা পাপাকে তাই কিবি লৈ কিনে যাবি বুলি সুতি থাকে আৰু তাইৰ লগতে পলা টাইম দে তাই লগা পাপা পাৰা স্পৰ্টছ দে কেনেকৈ ভাল পাৰা কৰি কিনে যাব পাৰিব এইটো স্কিলছ কাৰণ সব বি শিকাই দি থাকি আছে। আৰু তেনেকুৱাহে মই লগা ইণ্টাৰেষ্ট স্পৰ্টছ দে ভৰাই কিনে যাই থাকিছে আৰু মই সেই উচিয়ান বল্ট ৱৰ্ল্ড ৰেকৰ্ড ব্ৰেক কৰি আবি মই চাই থাকিছে। একদিন তাই লগা আমাৰ পৰা তাই টিভি চাই থকা টাইম দে টিভিকে বন্ধ কৰি দি কিনে যাই কিনে ষ্টাডি কৰিবি বুলি কৈ থাকিছে। তেতিয়া তাইৰ পৰা আমাকে এনেকুৱা কৈ থাকিছে, আজি মইকে টিভি চাবলৈ নাতে অলিবি একদিন দো হলে আপুনি কাৰণ চব পাৰা মইকে টিভি দে চাই থাকিব বেলে তাইৰ পৰা কৈ দিয়া আচল দে এনেকুৱা হোৱা লগা আৰু আজি তাই লগা আমাৰ পৰা তাইকে টিভি দে দৌৰা চাহকে দেখি কিনা তাই বেছি খুচি পাই থাকি আছে বুলি মইকে শ্বেয়াৰ কৰি থাকি আছে। তাইখন দো হলে এটা মিডল ক্লাছ ফেমিলিৰ পৰা থাকি আছে আৰু তাই লগা বাবাবি কেনেকুৱা ভলীবল খেলি থাকিছে আৰু পৰিবাৰ দে দুখ দিগদাৰি থকা কাৰণে তাইৰ পৰা ইটো খেলাগে আৰু তাই লগা স্পৰ্টিং খেলৰগে জবৰদস্তি ছাড়িবলৈ দিছে আৰু দিনিকাহি তাই লগা স্বপ্ন পূৰা কৰিব নাপাৰে কিনা ছাড়ি দিয়া লগা কথা গুৰিন্দৰবীৰ সিং কেই কৈ থাকিছে। আৰু তাই লগা পাপা পৰা ইটো স্বপ্ন তাই লগা পাচা পৰা পূৰা কৰি দিব পাৰি বুলি লগা দেখি থাকিয়া লগা কথা কৰি থাকে আৰু তাইহি মিল্কা সিং নিচিনা লেজেণ্ডছ খান কিমান দুখ দিগদাৰি পাই কিনে স্বপ্ন পূৰা কৰি দি কিনে আহি থাকি আছে, এইটো কাৰণ চব লগা কিচা কাণ শুনি থাকে। স্বপ্ন পূৰা কৰিবলৈ ইমান আচান নহয়, বেছি মেহনত কৰিবলগীয়া লগা কথা কাণ তাই লগা পাপা পৰা কৈ থাকে আৰু তাইকে ইটো নিচিনা বেছি ইনস্পিৰেশ্যন দি থকা লগা কথা কৈ থাকি আছে। তাই ৰাণ কৰিছে কলে দেশ কাৰণেহে ৰাণ কৰি কিনে জিত হাসিল কৰি কিনে দেশ কাৰণেহে মেডেল আনি বলি লগা তহি তাই আৰু তাই লগা পাপা দুজন লগা ৰিজল্ভ থাকি আছে। তাইহি 100 মিটাৰ ৰেইচ কাৰণে জুনিয়ৰ টাইম দেশতে ইটো নিচিনা চেণ্টিমেণ্ট এটা থাকিছে কে ইটো 100 মিটাৰ ৰেইচটো হ'লে আমাৰ দেশ ইণ্ডিয়ান ফিজিক্স কাৰণে নহয় কৈ কিনে বেছি মানুহখন লগা মুখ পৰা ওলাই থাকি আছে। হলিবি তাই লগা পাপা দুজন পৰা কি জুনিছে জুনিছে আৰু তাতে মন চব দি কিনে জিত হাসিল কৰি কিনে মানুহখনকে দেখাই দিব বোলে কচম লোৱা আজি মই আমাৰ দেশ লগা মানুহখন চবকে ইটোহি ক'ব মন আছে কে হয় আমি খান বি স্প্ৰিণ্ট কৰিব পাৰিব বোলে। মই তাই দুজনকে ইমান দুখ দিগদাৰি আৰু জনতি কাৰণ চব পাৰ কৰি কিনা আপুনি দুজনহি দুজন ভিতৰতে নেশ্যনেল ৰেকৰ্ডছ 3 বাৰ ব্ৰেক কৰি দিয়া লগা এটা এক্সট্ৰা অৰ্ডিনাৰী সফলতা আনি দিয়া লগা আত্মা শ্বিয়াৰ ডিটাৰমিনেশ্যন মাইণ্ডছেট কি থাকিছে আৰু কেনেকুৱা ইটোকে কৰিব পাৰি থাকিছে আৰু কিমান মুস্কিল পৰা ইটো কাম পাৰি যাই থাকি আছে ইটো কাৰণ চব ওপৰে মন কি বাত শুনি থকা মানুহখন চব লগতে শ্বেয়াৰ কৰি দিবি বুলি কোৱা টাইম দে তাইখানহি এনেকুৱা কৈ থাকি আছে। গুৰিন্দৰবীৰ কৈছে কে পয়লা চুৰুতিটো বেছি মুস্কিল পৰা চুৰু কৰি কিনে যাই থাকিছে, কেতিয়াবা দহলে মই আচল ঠিক চইচ লৈছি না নাই বিলিবি মই নিজৰ সুধি থাকিছে, কেলে মানে সতাই দহলে নাচিতে কেতিয়াবা মানুহখন বাৰাবি শিকি থাকে, হলিবি মই হাৰা টাইম দে মই চকুম হোৱা টাইম দে মই ঠিক পাৰা পাৰফৰ্ম নকৰীয়া টাইম দে এইটো কাৰণ চব টাইম দে মই লগা পৰিবাৰ মই লগতে চাথ দি কিনে থাকি আছে। একটা বিয়া দিন ইয়াৰ একটা বিয়া চাল পৰা আপুনি লগা জীৱন বৰবাদ কৰিব নাদিবি মঞ্জিল নাপুংজাদাক স্বপ্ন ঠিক ৰাখিবি বেলে তাই খানি মইকে কৈ থাকি আছে। তাই লগা কোচ পাৰাবি বেছি ভাল লেচন পা লগা তাইহি কৈ থাকি আছে, এইটো নিচিনা সমাজতে আৰু নিজৰ মানুহখন পৰা লাগাতাৰ এনকাৰেজ কৰি কিনে শ্বেয়াৰ কৰি দিয়া পৰা তাইখন লগা মটিভেশ্যন কেতিয়াবি হাৰা নাই বুলি তাই পৰা মইকে কৈ থাকি আছে। নিমেষ পাৰাবি এনেকুৱাহি কৈ থাকি আছে কে মই 2021 চাল দে এথলেটিক্স চুৰু কৰি টাইম দে চব মানুহখন পৰা মইকে কৈ থাকি আছে কে চাবি এইটোতো হ'লে এটা নতুন ফিল্ড আছে আপুনি চলাব পাৰিব না নাই বোলে সুধি থাকি আছে। তেতিয়া মই এনেকুৱা কৈ থাকিছে কে মই ইটো ফিল্ড জুনি কিনে আহি আছে তো মই ইয়াতেহি ঠিক পাৰা মঞ্জিল নাপংচাতাক মন দি কিনে কাম কৰি কিনে যাব পেলে মই লগা পাপা পাৰাবি তিনিকাহি কৈ থাকিছে কে কি জুনিছে জুনিছে এতিয়াতো হ'লে পিছি মৰি কিনে নাচাবি বোলে এইটো ফিল্ডে

আহিছে। তো এতিয়া হলে কমিট থাকি কিনা আগে পাৰি কিনা যাবলে লাগা, হি ভাবনা কৰি কিনা কাম কৰি কিনা যাবলে লাগা, খতা মই লাগা পাবা পাৰা কৈ থাকিছে বোলে মইকে কৈ থাকিছে। সব সুবিধা দিব, সব সাপোর্ট দিব, ফ্যামিলি সাপোর্ট, ফিনেন্সিয়াল সাপোর্ট, লাগিয়া সাপোর্ট সব দিব। আপুনি পাৰা কৰিবলৈ লাগে সবটো হলে দুনিয়াকে দেখাই দিবি কে ইণ্ডিয়া মানুহখান বাৰাবি তেইস পাৰা ৰান কৰিব পাৰি আছে বোলে। আৰু আজি ইটো খোঁটাকান সববি কাম বাৰা পূৰা কৰি দি কিনা আহা টাইম দে বেছি মন খুচি বা জানাই দি থাকিছে। আমি কানি নিজৰ ৰেকৰ্ডছকে লগাতাৰ ভাঙাই দি কিনা আহি থাকি আছে আৰু ইটো পাৰা দেখাই দি থাকি আছে কে ইণ্ডিয়ানছ খান বাৰাবি ইটো নিচিনা ডাঙৰ জিত হাচিল কৰিব পাৰিব বোলে। আজি মই দুজন বি কমনৱেলথ গেমছ কাৰণে ছেলেক্ট কৰি কিনা থাকি আছে আৰু পাৰা তাক সবচে ভাল ৱালা পাৰফৰ্মেঞ্চ দিবলৈ কাৰণে আমি খানি ভাৱনা ৰাখি কিনা কাম কৰি কিনা যাই আছে বোলে মইকে কৈ থাকিছে। আপুনি দুজন বি সাথী আছে আৰু আপুনি দুজন মাত্ৰ দে ইটোৰ নিচিনা ভাৱনা ৰাখি আছে নেকি কে একজন বাৰা একজন লগত ৰেকৰ্ড ব্ৰেক কৰি দিছে কৈলে এতিয়া এতিয়া একজন বি একজন ৰেকৰ্ড ব্ৰেক কৰি দিব বোলে কৈ কিনা মই তাই দুজনকে সুতীয়া টাইম দে

ভাবি তেইছ পৰা ৰাণ কৰিব পাৰি আছে বোলে। আৰু আজি দুঘণ্টা কাণ চবি কাম বাৰা পূৰা কৰি দি কিনা অহা টাইম দে বেছি মন খুচি বা জানাই দি থাকিছে। আমি কানি নিজৰ ৰেকৰ্ডছকে লগাতাৰ ভঙাই দি কিনা আহি থাকি আছে আৰু ইটো পৰা দেখাই দি থাকি আছে কি ইণ্ডিয়ানছ কাণ বাৰা বি ইটো নিচিনা ডাঙৰ জিত হাচিল কৰিব পাৰিব বোলে। আজি মই দুজন বি কমনৱেলথ গেমছ কাৰণে ছিলেক্ট কৰি কিনা থাকি আছে আৰু পাৰাটাক সবচে ভাল ভাল পাৰফৰ্মেঞ্চ দিবলৈ কাৰণে আমি খানি ভাৱনা ৰাখি কিনা কাম কৰি কিনা যাই আছে বোলে মই কি কৈ থাকিছে। আপুনি দুজন বি সাথী আছে আৰু আপুনি দুজন মাত্ৰতে ইটো নিচিনা ভাৱনা ৰাখি আছে নেকি কে একজন বাৰা একজন লগত ৰেকৰ্ড ব্ৰেক কৰি দিছে কৈলে এতিয়া এতিয়া একজন বি একজন ৰেকৰ্ড ব্ৰেক কৰি দিব বোলে কৈ কিনা মই তাই দুজনকে সুতীয়া টাইম দে নিমিষ পাৰা এনেকুৱা কৈ থাকিছে। পয়লা মই লগত ৰেকৰ্ডটো হ'লে 10.18 ছেকেণ্ড থাকিছে। ছেমি ফাইনেলছতে গুৰিন্দৰ ভিৰ পৰা 10.17 ক্লক কৰি দি কিনা ইটো ৰেকৰ্ড ব্ৰেক কৰি দি থাকিছে। তেতিয়া ছেকেণ্ড ছেমি ফাইনেলছতে মই পৰা 10.15 ছেকেণ্ড ব্ৰেক কৰি দি থাকিছে। ইটো লগা ওপৰতে চাই কিনা আমি দুয়োজন বেছি খুচি পাই থাকি আছে কে আজি ইটো ৰেকৰ্ড নতুন বনাই দিয়া টাইম দে আমি দুজন বি হিচা লৈ থাকি আছে বোলে জানি কিনা বেছি খুচি পাই থাকি আছে। পয়লাবি আমি দুজন ছাউদি আৰবিয়াতে যাই থাকিছে আৰু তাতে ৰুমমেট বি থাকিছে। তেতিয়া আমি দুজনহি কেনেকুৱা আমাৰ দেশ ইণ্ডিয়ান স্প্ৰিণ্টিঙে নেক্সট লেভেললৈ লৈ যাব ইটো লগা জিম্মেদাৰী আমি খান লগা হাত দি থাকি আছে বুলি কথা কৰি থাকি আছে। আজি আমি কানি কুৰিয়া কাম বাৰা মানুহখনকে মটিভেট কৰি দি থাকিব। কুৰিন্দৰ ভিৰ ভি এনেকুৱা কৈ থাকি আছে কে আমি দুজন বি একেলগতে মিলি কিনা ডিচিশ্যন লৈ থাকিছে কে দুজন বি ভাল বাৰা ৰাণ কৰিব বোলে। দিনিকাহী লাখিয়া টাইম চবতে দুজন বি একজন একজন কাৰণে কাৰা কৰি দি থাকি আছে কি কি চবতে একজন একজনকে মতব কৰি কিনা ইটো নিচিনা মতব কৰিয়া টাইম নে একজন ভাল ৱালা আৰু একজনহি ভাল ৱালা হৈ কিনা যাই থাকি আছে। ইটো কাৰণে ফ্ৰেণ্ডশ্বিপটো হ'লে বেছি দৰকাৰ আছে। অফ ট্ৰেকটো বি আমি দুজন বেছি ভাল ছাত্ৰী থাকি আছে। হ'লে বি কেতিয়া ট্ৰেকতে আহিব তেতিয়া আমি দুজন কম্পিটিটৰ্ছ থাকি আছে আৰু ইটো টাইম দে আমি খান লগা মাইণ্ডছেটটো হ'লে এনেকুৱা থাকি আছে কে মই তাইৰ পৰা টেষ্ট ৰাণ কৰিব তাইকে হাৰাই দিব বোলে ভাৱনা কৰি কিনা এটা কম্পিটিশ্যন স্পিৰিট লৈ কিনা আহি থাকি আছে। ইটো স্পৰ্টছমেনশ্বিপ লগা কম্পিটিটিভ আত্মাটো হ'লে আমাৰ দেশ লগা প্ৰেষ্টিজ এটা নতুন হাইট তাক পুঞ্চাই দি কিনা ভৱিষ্যতে লৈ যাবলৈ লগা এটা থাকি আছে আৰু ইটোটো হ'লে এটা পজিটিভ আত্মাৰ পৰা লৈ যাই থাকি আছে। মই পূৰা বিশ্বাস আছে কি ইটো স্পৰ্টছমেনশ্বিপ আত্মা আপুনি দুজন লগা ধৰিলে একজন একজনকে কম্পিট কৰিবলৈ একজন একজনকে চেলেঞ্জ কৰিবলৈ একজন একজন বাৰা আগে লৈ যাবলৈ হ'লে বি ইটো একেই টাইম দে একজন একজনকে মতবাজি কৰি কিনা অহা লগা তো হ'লে এটা ৰিমাৰ্কেবল থাকি আছে। আপুনি দুজনে বেছি ভাল কাম কৰি কিনা আহি থাকি আছে মই লগা বেছি মন খুচি আৰু কংগ্ৰেচুলেশ্যনছ আপুনি দুজনকে বি দি আছে। মই পূৰা বিশ্বাস আছে কি আপুনি দুজন বাৰা দেশকে ৰোশন কৰি থাকিব ইটো নিচিনাহে মন দি কিনা কাম কৰি থাকিবি আপুনি দুজনে বেছি ডাঙৰ উপলব্ধি আনি দিবলৈ থাকি আছে। আকৌ একবাৰ মই লগা বেষ্ট উইচেছ আপুনি দুজনকে জনাই দি আছে কৈ কিনা দাই দুজন লগতে কথা কোৱা তাতে খতম কৰি থাকিছে। মই লগা প্যাৰে দেশবাসী আজিকালি আমাৰ দেশ লগা বেছি জাগা দে হিট ৱেভ এক্সপিৰিয়েঞ্চ কৰি কিনা যাই থাকি আছে। বেছি দেশ ধূপ আৰু দেশ গৰম হাৱা এক্সপিৰিয়েঞ্চ কৰি থাকি আছে। ইটো নিচিনা ৱেটাৰ টাইম দে নিজৰকে ধ্যান ৰাখিবলৈ বেছি দৰকাৰ থাকি আছে। ওচৰতে খাবলৈ পানী ঠিক ৰাখিবি বেছি দৰকাৰ নহ'লে ধূপতে নাওলাবি আৰু ওলাব লাগি আছে কলে বেছি খিয়াল বা ওলাবি ইটো ওপৰতে চৰকাৰ ডিপাৰ্টমেণ্টছি জানকাৰী দিয়া কাণ চব মন দি ৰাখি কিনা কাম কৰি থাকিবি চাদি পাই কাণ ইটো দেশ গৰম বাৰা বাচাই কিনা থাকিবলৈ আমাৰ নিজৰ কিচেন দে পাই থাকি আছে। আজিকালি গৰম হি দেশ পাৰা পাৰি কিনা যা টাইম দে আমাৰ কিচেন দে বেছি ডাঙৰ পতলাপ হৈ কিনা যা আমি খান চবি দেখি পাই থাকিব। কোনোবা জেগা কাণে মাটি লগা বট পৰা পানী ওলাই কিনা খাই থাকে দাহি পানাই কিনা খাই থাকে কাঁচা মেংগো লগা পানী পানাই কিনা খাই থাকে আৰু ইটো নিচিনা ছিজন লগা ইণ্ডিজিনিয়াছ বিভাৰেজেছ কাণ বনাই কিনা খাই থাকি আছে। আপুনি কাণ চবি ইটো নিচিনা আমাৰ ট্ৰেডিশ্যনেল ড্ৰিংকছকে জানি থাকিব। আপুনি নৰ্থ ইণ্ডিয়াতে যাইছে কলে বেছি জেগাতে আম পানা দেখি পাব কতে কাঁচা আম লগা একটা ডিঙা তেজ আৰু ইটো পৰা তেজ গৰম পৰা অলপ আৰাম দি থাকিব পাৰি আছে। পঞ্জাব আৰু হাৰিয়ানা দে চাইছে কলে ডাঙৰ ক্লাছেছ কান্দে লাচি খাবলৈ দেখি পাই থাকিব। ৰাজস্থান আৰু গুজৰাট দে চাইলে মানে চাহ বাটাৰ মিল্ক হাৰ মিল দে খাবলৈ পাই থাকিব। বিহাৰ ঝাৰখণ্ড আৰু ইষ্টাৰ্ণ উত্তৰ প্ৰদেশ খান দে চাইলে মানে

অৰ্গেনাইজ কৰি কিনা আহি থাকি আছে। যদিও বিদ্যা পৰিসংস্থা হলে এস্ট্রোনমি কামকে ডেডিকেট কৰি কিনা থাকা একটা পুৰণা ইনস্টিটিউশনস থাকি আছে। অবজাৰভেশ্যনেল সুবিধা ওপৰে কিতাপ লাইব্ৰেৰী আৰু টেলিস্কোপ লেণ্ডিং লাইব্ৰেৰী কাৰণে বি কাম কৰি থাকি আছে। আই এছ এছ এ চি ওপৰে বি মই কথা কৈ দিব মন আছে। এইটোতো হলে ষ্টুডেণ্ট লেট নেশ্যন ৱাইড নেটৱৰ্ক এটা থাকি আছে। কোনবাৰা এষ্ট্ৰনমি আৰু এষ্ট্ৰফিজিক্স আমাৰ পুৰা দেশটো জোৰাই দি থাকি আছে। সাদী ভাই কান নিজৰ হবি কাৰণে টাইম ওলাই কিনা লগাতাৰ কিবা এটা নতুন শিকি থাকিবলৈ বেছি দৰকাৰ থাকি আছে। আমাৰ দেশ লগা যুৱা কানে ইটো নিচিনা এষ্ট্ৰনমি ক্লাবকে জইন কৰি কিনা ইটোবাৰ হলিডে টাইম দে প্লেনেটৰিয়াম একটাকে ভিজিট কৰিবলৈ যি হলিবি একটা কাম কৰিবলৈ মই কৈ দি আছে। সাদি ভাই কান আজি মন কি বাত কোন কোন ডেলিভেশ্যন দি চাই আছে আপুনি খান কাৰণে মই লগা চাজেশ্যন একটা থাকি আছে। একটা ভিডিঅ' চাই ল'বি, এইটো ভিডিঅ'টো হ'লে আজিকালি বেছি চাৰ্চা কৰিব লগা একটা ভিডিঅ' থাকি আছে। এইটো চিন দে কোনোবা মানুহ কানি গংগা ডলফিনকে বেছি ধাৰিয়া আৰু চাৱধানী পৰা বাজা লগা দেখি পাব। এইটো বাজা লগা কাম দে তেৰ কন্দা লাগিছে আৰু ডলফিনকে বাজাবলৈ পাৰি থাকিছে। সাদি ভাই কান ইটো বাজা লগা কাম দে দেশ লগা পয়লা গংগা ডলফিন ৰেস্কিউ এম্বুলেন্স পৰা বেছি ডাঙৰ হিচাপ লৈ থাকি আছে। এইটো হাদসা হলে উত্তৰ প্ৰদেশতে হৈ থাকিছে। কোদে একটা গংগা ডলফিনহি নালা একটাৰে পাচি কিনা থাকিছে। এইটো লগা ক্ৰিটিকেল হালাত দে ইটো এম্বুলেন্স কোনহি নামামি গংগা মিছন আণ্ডাৰতে ষ্টাব্লিছ কৰি কিনা থাকি আছে। ইটোহি একটা উমিদ লগা কিৰাণ নিচিনা আহি থাকি আছে। ডলফিনকে বাহাৰতে ওলাই দিছে, মেডিকেল এক্সামিনেশ্যন আৰু ট্ৰিটমেণ্ট কৰি দিছে আৰু সুৰক্ষিত কৰি দি কিনা ৰাপ্তি নটিতে তাইকে চাৰি দি থাকি আছে। এইটো মানে একদা জীৱন ঘৰ দি আনি দিয়া নিচিনা থাকি আছে। সাদি বাইগান এইটো ডলফিন এম্বুলেন্সটো হ'লে বেছি খাছ একটা থাকি আছে। এইটোকে একটা মুভিং হস্পিটেল নিচিনা বনাই দি কিনা আহি থাকি আছে। ইয়াতে ডলফিনকে সুৰক্ষিত ৰাখিবলৈ ব্যৱস্থা থাকি আছে। অক্সিজেন লগা সুবিধা থাকি আছে, একটা বিশেষ ষ্ট্ৰেচাৰ থাকি আছে আৰু ৰেস্কিউ ইকুইপমেণ্ট সব থাকি আছে। এইটো মানে একটা ডলফিন চুকম হৈছে ক'লে ইয়াৰ নালাদে পাচি কিনা থাকি আছে ক'লে ইয়াৰ মেইন নটী চেনেল পৰা দূৰ যায়লে মানে ইমিডিয়েট এচিষ্টেঞ্চ দিবলৈ পৰা লগা সবই সুবিধা থাকি আছে। সাদি ভাই কান আমি কানি কেতিয়া গংগা লগা ডলফিন একটা বাজাই দি আছে তেতিয়া আমি কানি একটা স্পিচিয়েছ একেলগে বাজা লগা নহয়। আমি কানি গংগা লগা বায়োডাইভাৰ্চিটিকে প্ৰিজাৰ্ভ কৰি দি থাকি আছে, নটি লগা পুৰা ইক'চিষ্টেমছকে বজাই কিনা ৰাখি দি থাকি আছে আৰু এইটো লগা কাম বাৰা আহা জেনেৰেশ্যন লগা একটা ইনভেলুৱেবল নেচাৰেল হেৰিটেজকে বজাই কিনা ৰাখি দি থাকি আছে। মই লগা প্যাৰী দেশবাসী আপুনি কান চব পাৰা পানী নটি আৰু গোৱা কাণ লগতে জোৰাই কিনা থাকা বেছি মেমৰিজ কাণ মন দি ৰাখি থাকিব পাৰে। বেছি মানুহ কানি ভুকুৰি দে পানী খিলাকি ইয়াত কৰি থাকিব, নদী কিনাৰতে ছাঠি ভাই কাণ লগতে খিলাবি ইয়াত কৰি থাকিব পাৰে আৰু কোনোবা পৰা দৌলে মাটি লগা একটা খাচ গুণকে ইয়াত কৰি থাকিব পাৰে। এইটো নিচিনা বাচ্চা টাইম লগা ইয়াত আমি খান লগা চব মন দে জীৱন ভৰ ৰাখি থাকিব পাৰে। সাদি ভাই কান এইটো নিচিনাহি ইয়াত কৰিয়া লগা উত্তৰ প্ৰদেশ লগা বস্তি ডিষ্ট্ৰিক্ট পৰা একটা পাই থাকি আছে। বস্তিতে থাকিয়া আকাশ গুপ্তাহি তাই লগা বস্তি লগা মনোৰমা নদীকে দেখা টাইম দে বেছি মন বিয়া পাই থাকিছে। কেলে মানে তাই পাচা টাইম দে দীঘা নদী ইমান চাফা ধৰিলে আজি প্লাষ্টিক ৱেষ্ট পৰা পৰ্তা হৈ কিনা লেতেৰা পৰা পৰ্তা কৰি কিনা দেখি থাকিছে। বুলিউচন আৰু লেতেৰা পৰা আজি ইটো নদী পৰ্তা হৈ কিনা যাই থাকি আছে। তাই কমপ্লেইন নকৰি কিনা একটা নতুন শুৰুৱাত কৰি দিবলৈ লগা প্ৰয়াস লৈ থাকিছে। তাই লগা মান্দ্ৰা নো কমপ্লেইনচ অনলি একশ্যন লৈ কিনা তাই লগা সাদি ভাই খানকে মাতি কিনা একটা নেট একটা বেলজা আৰু একটা বাস্কেট লৈ কিনা তাই খান লগা সবচে ডাঙৰ শক্তিটো হ'লে একটা ভাল বদলাপ আনি দিবলৈ লগা ৰিজল্ভটোহি লৈ কিনা নদীকে চাফা কৰা লগা কাম শুৰু কৰি কিনা একদিন দে 50-60 কেজি প্লাষ্টিক ৱেষ্ট আৰু কাচৰা খান ওলাই কিনা কাম কৰি কিনা আজি মনোৰমা নদীকে একটা চাফা নদী বনাই দি কিনা আহি থাকি আছে। ওচৰতে থকা মানুহ খান কিবি অৱেৰনেছ উঠাই দি কিনা পাব্লিক খান চবি আজি এইটো কাম লৈ কিনা যাই থাকি আছে। সাদি ভাই কান গোৱা বাৰাবি ইটো নিচিনা দোচৰা ইনস্পাইৰিং কাম ওপৰে খবৰ পাই থাকি আছে। গোৱা বাৰা বালাকৃষ্ণা আয়া একটা ৰিটায়াৰ্ড টিচাৰ থাকি আছে, হলিবি তাইহি সমাজকে সেৱা কৰিবলৈ লগা উৎসাহ আজি তাক একদম মজবুত থাকি আছে। মাতাটি দলাপ এৰিয়াতে পানী লগা দুখ দিগদাৰী লগা কথা শুনি কিনা তাই বেছি মন বিষাই থাকিছে।